0: जोंङो बा समराव बाय जिनि न जों अजुन खे जे यासिबाय ना माने
1: आबोनो
0: सायखिन आरो का
1: ए आबो नगो सुनामना नि गरम दे 1 लिटर दिन हाके 1 लिटर बाय के सुनामना नि तांतो साका पाचटा ग्लास जों जे साधारण तो तिनु
0: गे
1: चामच दक तो साधारण तो तंगु चिन्नगो नका आबो का 5 ग्राम जों साधारण तो रमता गरम दे 1 लिटर जों 6टा चामच उजे चा चा चामच हिया दबा चा सुनामना आमोन रुइने তারপরে কে হাফ চামচ অবরণায় সমরণায়টা সুগার ছয়টা আর নাই চিনিটা নগজ চিনি তো মানে কমন চিনি ন ছয় চামচ রুইনে তারপরে কে ও খাইনাইটা
0: গালক নাইটা
1: মিক্সড খাইনাইটা
0: আবন তাবক তো
1: 24 ঘন্টা নিমিশিং যাতে বড় নুনা নিজা যে কোনো ওয়ারে সলিউশন আবন পরে কে কবং মা মা কানাং জাগি তা নারক থু কিবির নাং থুনতা
0: আবন তাবক তো চিনি গোপেন্দ সেবরিত মাবাই গবং মানো কামিয়াম যাইব হেন আশা কর্মী রকমই বংনি নগ্ন খুঙ্গ ব্রকলাঙে থাঙ বংনি বেগ বংনি লগি লগি না তৈ টনু যে আশা কর্মী রক যে বনি ওয়ারে সঙ্গে খিমানি থ লোমানি থ তৈ টন যে আবনো